0: you can see by listening and by imagining. So when you listen to the radio, you don't see using your eyes, but you see using your brain.
1: Da li ste podgotveni da glasate? Sojuznite izbori se najaveni. Ako neodavno ste go smenili vaše to ime ili adresa, ste napolnili 18 godini ili ste stanali australijski državljanin. Тогаш мора да ги ажурирате вашите податоци во избирачкиот список или да се запишете за гласање пред 8 часот на вечер во понеделник. Отидете на aec.gov.au или земете формулар за запишување во избирачкиот список од било која канцеларија на AEC и вратете го во AEC пред 8 часот на вечер во понеделник. Вашиот глас ќе помогне во обликувањето на Австралија. Овластено од председателот на изборната комисија Камбера.
2: آیا آماده ی رای دادن هستید؟ انتخابات فدرال اعلام شده است. اگر اخیراً نام یا آدرس خود را تغییر داده اید، 18 سالتان شده یا شهروند استرالیا شده اید، باید برای رای دادن مشخصات ثبت نام خود را به روز رسانی کنید یا پیش از ساعت 8 شب دوشنبه ثبت نام کنید. به وبسایت aec.gov.au بروید یا از هر یک از دفاتر کمیسیون انتخاباتی استرالیا فرم ثبت نام بگیرید و پیش از ساعت 8 شب دوشنبه به همان دفتر برگردانید. رأی شما به شکل دادن استرالیا کمک خواهد کرد. تصویب شده از سوی کمیسیونر انتخاباتی کمبرا.
0: And to those who have just started listening, we are sharing to you important reminders for the upcoming elections here on 98.5 FM. And these information are made in the different languages that we speak here in multicultural Australia.
3: ਕੀ ਤੁਸੀਂ ਵੋਟ ਪਾਉਣ ਲਈ ਤਿਆਰ ਹੋ? ਕੇਂਦਰ ਸਰਕਾਰ ਦੀਆਂ ਚੋਣਾਂ ਦਾ ਐਲਾਨ ਕਰ ਦਿੱਤਾ ਗਿਆ ਹੈ। ਜੇ ਤੁਸੀਂ ਹਾਲ ਹੀ ਵਿੱਚ ਆਪਣਾ ਨਾਮ ਜਾਂ ਪਤਾ ਬਦਲਿਆ ਹੈ, 18 ਸਾਲਾਂ ਦੇ ਹੋ ਗਏ ਹੋ ਜਾਂ ਆਸਟ੍ਰੇਲੀਆ ਦੇ ਨਾਗਰਿਕ ਬਣ ਗਏ ਹੋ, ਤਾਂ ਤੁਹਾਨੂੰ ਲਾਜ਼ਮੀ ਆਪਣੇ ਦਾਖਲੇ ਦੇ ਵੇਰਵਿਆਂ ਨੂੰ ਅਪਡੇਟ ਕਰਨਾ ਚਾਹੀਦਾ ਹੈ ਜਾਂ ਸੋਮਵਾਰ ਰਾਤ 8 ਵਜੇ ਤੋਂ ਪਹਿਲਾਂ ਵੋਟ ਪਾਉਣ ਲਈ ਨਾਮ ਲਿਖਵਾਉਣਾ ਚਾਹੀਦਾ ਹੈ। aec.gov.au ਤੇ ਜਾਓ ਜਾਂ AEC ਦੇ ਕਿਸੇ ਵੀ ਦਫ਼ਤਰ ਤੋਂ ਦਾਖਲਾ ਫਾਰਮ ਲਵੋ ਅਤੇ ਸੋਮਵਾਰ ਰਾਤ 8 ਵਜੇ ਤੋਂ ਪਹਿਲਾਂ ਇਸ ਨੂੰ AEC ਨੂੰ ਵਾਪਸ ਕਰ ਦਿਓ। ਤੁਹਾਡੀ ਵੋਟ ਆਸਟ੍ਰੇਲੀਆ ਨੂੰ ਆਕਾਰ ਦੇਣ ਵਿੱਚ ਮਦਦ ਕਰੇਗੀ। ਚੋਣ ਕਮਿਸ਼ਨਰ ਕੈਨਬਰਾ ਦੁਆਰਾ ਅਧਿਕਾਰਿਤ।
4: Готовы проголосовать? Назначены выборы федерального уровня. Если вы недавно сменили имя, адрес, получили австралийское гражданство или вам исполнилось 18 лет, вам необходимо обновить свои данные избирателя или зарегистрироваться в качестве избирателя до 8 часов вечера понедельника. Зайдите на сайт избирательной комиссии aec.gov.au или возьмите форму регистрации в любом отделении избирательной комиссии и подайте заполненную форму до 8 часов вечера понедельника. Ваш голос поможет сформировать будущее Австралии. По заказу председателя избирательной комиссии Канберра.
0: We speak different languages from our different heritage here in our one home, Australia. That is why we have Sydney's multicultural community broadcasting as well. Our next music piece is again depicting a creature. I would like you to use your imagination and guess what creature is being portrayed in this next music piece. So try to guess what is this music portraying.
5: 98.5 2000 FM.